0: मला की कोपरी सुसानवर टिके भोल के मल्ली दोन वाचा सारू अम्मी चास आउ वैस पर खेची चास वैस सुनू फाइनेंस सुनू तान हक्यास
1: वे पैसा कर हाँ हाँ हाँ
0: अनु नलखुन अलदास भोतान भी नलखुन अलदास आउ एबे अतलास मने झारबंद मनु अतलास हुन हाँ हाँ पाई पड़ा मैंने झारबंद
1: झारबंद अच्छा अच्छा
0: हाँ हाँ आउ माझरा कुकोस मने इलेक्ट्रिकल डिपो नंजा सरु एबे भी तंग प्रमोशन मने एसडी मंजा स्केरा सीन
1: एका समत लाना
0: भोटली नतलास
1: अच्छा
0: हाँ हाँ आउ सनी कुकोस मने भूषण राजा भूषण पद एथरो मने जेएस डब्ल्यू मंजा करा अरु आसान नलखुन अलदास बीटेक नंजा सरु भूषण नंजा सीन
1: हाँ मुंटा जा करी निमेता
0: कुहादारी हो तबे बेंजा काज भी मुझे रखे रहे
1: तीन ही लोगों की मुंटा
0: करी हो
1: आरो नाती ना तोड़ी एयर का
0: नाती ना तोड़ी एयर का मी बड़का कुको से उनका मने नाती इंटा मंज का ना आउ मधुरा से जोड़े कुका है बड़का कुका है बहुत 10 क्लास से तक परीक्षा चिकिरी मने सेंट्रल स्कूल नु पढ़ा लिया आउ उनका छोटे टैथली थे हां हां आउ सनी कुको से अटगार मना ठीक
1: हां हां त इन हेकरी उनका सुंदर परिवार जते मिसली की रहता हां
0: हां सब मिसली की रहता
1: जा हो इधर उनका बढ़ेटी कथा जे आजकल एरा खतराली जे परिवार परिवार गुठिनो भाई भाई भितरे अर्गा मना कालनार हेले जा हो निम जते हद्दु बचुरिन अंटा एकठाणिया इका तारी दंडा बढीटे कथा दु हेले निम चक्री बिनंज का राकुंता चनाड़पा पली बिनंज का दरकाय समलपुर
0: हां समलपुर नु हंटा छोटे टेड़ पार बिनंज का दन
1: अच्छा
0: आउ आसान जनता ने रोन बोसो नाना रंगम आतको नंज का
1: दिया आरो हद्दु बचुर ताकुन बाहरी रालनार चक्री नगरी नाना
0: इहु बाहरे नलको
1: आरो गागा बारालनार
0: इया हां बारनार
1: इदत्ता इदत्ता नमे परिवार के ही उनटा कथा तो है कमल नाम ता नाम निजर पेटो पटना के लगन तन चक्री नकदी का अंदर उनटा ही नाना को किंतु समय समय ने जदि आड़पा के बराल करो जतिर गाने जदि भेट घाट मानो इदा दिन नमे जिया की सार्थकता आती
0: संति
1: हां हां चक्री जतिर नाना का नि ऑफिस की बराल कर ऑफिस ते पर आड़पा काल कर और हद्दु बचुनिन पड़ताल कर जहां भी नलकुबु तारा चा नाना कर किंतु अकुन ऑफिस मल्ला बारु नि एक्का नगरी निमे समय अपन नि कोटा बलदार
0: उ समय बहुत मने कोटा भागे लगन इंगा मनवा मने इ बाबुर गुठिया दूसरा दूसरा अड्डा नु नालखु नाना रु बुली करी तमकर पर्सनल नालखु बोन इंगा टेंगनार इ एलआईसी जमन आनो इच के कुछ मने पीएलआई किछि जमन आन के छिके तम पैसा चीना एने ने नान के छिके आरो विभिन्न प्रकार एंदे एंदे असुविधा मन जाले एर के पूर्वी पत्र ने हेंदा हुंदी कालम कादन परदन आउ मझी मझी रे सकाल बेले टिके मने चला बुला मने प्रातः भ्रमण ने नन्ना आ संध्या रे भी एने ले चाहन उनटा मने कुक्को सुनटा एमे डिपार्टमेंट नु नालखुन अनलेस आस इंगा ने एरिया सरु इंगे दने देह पाबो ने एरिया सरु ने नि नानो निमे सई कोन बारो बोल आ इथरो भी कारवाल इंगा संगे संगे काना बोत
1: चल रानी हां हाले पुंजुटी नीम माने जते नालखुबता नानालदार पायरी बिडकना के निवर मेदुमन हलचल कमालदार एकालदार तो एक्टिव अतली आज मेदु बोलिकरी निमे जते ठीक हिसाब नु निमे दु आदमी ता कथा बदकुन जाने कतरा अच्छा अच्छा इदा दंडा तमे रहस्य दु ता नाम जदि निजर मेदुबन हने अक्तचो थाली आधी आइडियली हने रोक आरो भिन्न भिन्न रोग बीमार मानना की उनका माने आशंका आती किंतु नाम जितकी नमे दिमाग बन खेलाबोत नमे हड्डू हेक्खा बन जितकी बेचतोत जितकी फ्री मनो तितकी नमे सुस्थ एकरी रोत इधर तो बढ़िया कथा दोनटा ता इधर नम आना भी कथा हले अरुणा कथा निम जेन तेंगाल कर जे निम पदनु तो पार्चकार आरो फिर पढ़ीगिरी या वार्चकार नौकरी चक्री नंजकार आरो अकुन टाउन नु ही अतलदार एकला मने खातिर निमे पद्दंता कथा
0: हां मुझे मुझे नन कादन वर्णन प्रत्येक मने जे कोन सी नलखु उठी मानी सामाजिक फंक्शन उठी मानी बेंजा हला बोरु हला कि काम धाम मानी एगन मेहनार नन कादन आउ आसान तमे संगे नन मिश्री किरी मने सब काम बन उठा बन गुठी आउ एक एक जिनिस बर गुठी दरकार गुठी मने पद्दंत मा चाल करो नन आदान हेंदान आरु होदा चीदान आरु अपार गुठी पद्दान वंटा जिनिस पत्र हेंदियार रु इकानार जेंता डेक्ची डेक आउ मने मंडी चीना होना आउ बड़ बड़ उगे अने मने ने कानी दूसरा स्थिति मांदर निजर के हानि नरो बोली किरी आर बंग उठी पैसा पत्र हानि जुगर अंजर नंज कना ने नहीं किछि किछि चान कादान चीदान
1: इदा तनिम कालदार बरालदार जत की बल्कि नमे सामाजिक कार्यक्रम गुठी मनाली में हनार काना बरना चल रहा ली इधर इधर संपर्क आएगा मल्ला उधर नकुन तो भी एक आधार बढ़े टिकता दू हिले ঘাই ঘাই নিমে মনে খাতির কাজ যেতে ছোটি রাজকার বা কেন পদ্মানু একান একানে গিরি পড়া খালকার একাসান একানে এমালকার একা একাতরা টাঠা মোহা ইন্ন কিছি
0: সোর গুটি খাতির
1: নিম যেতে ছোটে রাজকার বাকেন একানে কমালকার নিমে অ্যাক্টিভিটিজ একানে রাজ মানে
0: ছোটে রাজকার বাকেন নেন তো পদ্মান্তা ই সঙ্গে এ বাস বেশি কি মিশ্রাইকে মানা না নালি আসুন যে ইনি ইসান এহে সঙ্গে রা আর ও পড়া কাম বলি কিরি লে পদ্মানু এন্দেন দাস ল বুয়াস জাল্লি গথিন মেন দাস আর নেন গুঠি পড়াল কেন হলে হ্যাঁ হ্যাঁ ওমকা বিহার নো ওমকা যেন মানে তোমা কারখানা তেলি আর তারপরে ইয়াড়ে মানে কলকাতা নু টাঙ্গা গাড়ি ভি নেন চালো বালকন বালেস তেঙ্গা লিয়াস
1: আচ্ছা হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ ছোটে রাজকার কেন তেঙ্গা
0: ছোটে রাখা কেন মানে এন্দে মল্লা মল্লে পদ্মানু কমানি গিয়ে কিছু মাল্লা রুদুন পদ্ম তালার কেতে কাহার চাহ বোগান আসাম নান খু মানে কালিয়ার রু কিছু তানে হাক্কালিয়ার রু ডেলি ছোনা লেখা হাক্কালিয়ার হ্যাঁ হ্যাঁ
1: আচ্ছা
0: আসান নলখুন না কালিয়ার এহে সঙ্গে গুঠিয়ার রাজার ওখেন হুচা ইঞ্জু ধারা কো
1: আচ্ছা
0: মানে একদম পুরা খুশি ভাসিন একদম ধারুম কে মা ধারনম হাতদারে ইয় বুধি আতলি যে ধারুন যাহা ভি হলা কিছু উঠি উঠি নেম গুঠি ধারদাম ধনুসর নাঞ্চ কারতাম আর আন্নু ভি ধারদাম ই গাঁ গহলি নু মুয়া ওটা মানে মুয়া জাল্লি হনার আর আদানি নেন কেরকাদান বিড়িনা নু আব কেনতা এনু ভূতল গুঠি মাল্লার রুদুন তুম্মা নু গুঠি আমু হালকাম নে হ্যাঁ হ্যাঁ আউ কালকাম
1: তারপরে
0: থরে এঙ্গা ঝাউ মানে ডেমচা দুন হ্যাঁ হ্যাঁ সনস্ট্রোক মানে ঝাউ ডেমচা দুন আউলান তিন এঙ্গ বুয়াস তেঙ্গিয়াস যে নিঙ্গা বারম্বার মানা নান্দা নিন ইন্দ্রি কেরকান বুয়া আর মা মাল্লা রু রাউলা
1: আচ্ছা
0: পদ্মান তার কাল এর ওখেন নেন তামে সাই বুঙ্কান কেরকান কিন্তু বারচকান ওখেন তাম গুঠি বারচকা চার ই ঝাড়ফুড়া কেরকা চার তাম আর বারচার রু এহে একদম ভারি মুশকিল মানালি নানি অন্দরা আলি আউ এনে নিঙ্গান মানান অন্তা সত্ত্বে ভি নিন কাল দায়ু এটা ভোল মাল্লি রু নিন পড়াল দে পারে বুলিকিরি এনে থেঙ্গিয়ার যাহা ভি হেলা যে তাসঙ্গি নু আমু চিচার আর টাঠা মানে পুড়া বাজার আর সর্বতঞ্জার হাফতে চার ও সন্ধ্যা সুদ্ধা এ ঠিক মঞ্জা করা সনস্ট্রোকে তানে মা তেঙ্গিয়া যে ই সবকনু বঢ়িয়া ঔষধ বলিকিরি টাঠা বন মানে চিচুনু কুড়র চর আউ টিকে হানি মঞ্জা হলে আদান ভোল কিরি চাট করচর সামান্য টিকে লুণ চিওর আউ অন গ্লাস বগির হাফ করচর কিছু সময় পরে পরিসর যদি কেরা হলে নিম আহা যে তানে নিমে মানে ঝাউ মেনা বহত মানে ছাড়র কো বলি কি এনে ভি মানালিয়া দু
1: অভিজ্ঞতা আতলি হুবা কেন মানে মানছি কি জানে
0: ছোট বাকে হ্যাঁ এনে গুঠি মানালিয়া দু
1: মানালিয়া
0: কিরমিরান তালার হুই টিকে ওস আপ কেন পড়াবা কেন টিকে পড়া পুড়ি দেহে টিকে ঠিক মানালিয়া দু পদ্মান তালার সাফার তেঙ্গনার যে ডিমে কুকসিন পড়তা
1: আচ্ছা
0: স্কুল নু জেতকি তানে আতলার সকর নু এমহে হাদুর উঠে ভোল বালনার রুম আর তান একদম সাফা নু ঠিক আতল দাসুন নিমা পড়তা পড়তা বলিকিরি আ অনুসারে যেতে সাফ ক্লাস পাসান যেকান মানে মাস্টার আমকে না না বলি তেঙ্গিয়ারে তাম গুঠি তেঙ্গিয়ার আগলি সাত ক্লাস মাস্টার গুঠি মানা লিয়া মানে হাই স্কুল নু পড়তা চিয়া এন্ত মানে পদ্মানু তো হাই স্কুল আদলি দু হ্যাঁ
1: হ্যাঁ এনে বালিয়ার
0: হ্যাঁ হ্যাঁ
1: যেহেতু নিমে দ্বারা পাঠ মানা লিয়া
0: হ্যাঁ মানা লিয়া
1: পড়া হাল না যেহেতু পড়া অঙ্গর এন্দকে মা পড়ার আর এতকি বেশি টিকে এন্দকে মা
0: হই হই
1: আমি রাজা মে লাগে আচ্ছা হেলে নিমা অ্যাকচুয়ালি নামে আলারতা কোন নাম পদ্মানু রাজকাত কে নিম জিনতা তিঙ্গাল কার মুয়া কেটা কালিয়ার হ্যাঁ আর পদ্মানু যাহা হাকরা লিয়া ইঞ্জু মান্ডি আড়া যাহা মহালকাত মহালকাত টাউন নু বার্সকার কে নামে খাদ্য পেয় গে নিমে হনে কিছু পরিবর্তন মান যাকা
0: হ্যাঁ খাদ্য পেয় গে তো সাধারণ কথা দুন আর জেনতা তানে নে মনামল এনে তো পোখাল অন্য মোহনাব দেভে আকুন ভি অনাম হল দাম বডি দেখা তোনটা মানে এসেপ্ট না নালি
1: ঠিক
0: আবন নে অনাম হল দাম
1: আদগেল আদগেল গানিতা একাবত বডি ঠিক এসেপ্ট না নালি বাজকার জেন তেঙ্কার
0: হ্যাঁ
1: হনে যদি নাম হু হিসাব যদি চাল রত হনে অনত মহতালে নামে মেদুধি নামে স্বাস্থ্যদি ঠিক র আজকাল নি মেইনটেইন কাম কাদার বলি রাখো তুমি ঠিকঠাক আছো যা হু এত বড়িয়া কথা হনে মেইনটেইন কামনা কথা তথাপি একলা খাই খাই হনে নিমা লাগি কাই জি বেশি একা কোন মহাগে ভাল লাগি নিমা মোহনা অন্না অন্না মোহনা
0: মোহনা অন্না বা